0: জামি পুরখ বিদাতে শারদা মন কি পুরে নানক দাস হ্যায় সুখ মাঙ্গে মোক কর সন্তন কি পুরে।
1: ਵਾਹਿਗੁਰੂ ਜੀ ਕਾ ਖਾਲਸਾ ਵਾਹਿਗੁਰੂ ਜੀ ਕੀ ਫਤਿਹ। ਤੁਧਿਆ ਗਏ ਅਰਦਾਸ ਹਮਾਰੀ ਜੀਓ ਪਿੰਡ ਸਭ